Bezirako. Txai matza zeba ze. Txai batza ze. Manan shakti manako ekagar bana deti. Koi koi bache manan achha karte bhi lekin manan shakti ko bhi sare din mein bada. को लास्ट बच्चे से भी प्यार